0: দরকনে তঙ্গ সারা সা পয়েন্ট অফ বেঙ্গা হর সাই ফেমু জেন তো জরো স্টুডিও আসুক জাগ আঙ্গার জে বিনতা গাসক জরাতে তো অন্য রক্ষনা বাইখনা চড়াই রংনি পান্দা বকরি বদল হঙ্কাই তিনি তো কক্তিশাল যতন নক নুকুঙ্গন জানি জানি নক নুকুংনি বড় রক পাইন জরা কাটি উই দংলাই হয় দা হঙ্কাই তাবু হঙ্কাই জং খনা লাইনে লাইবুমানি কথমা রাসমালা হঙ্কাই খনাই তংদি লগি তংদি হঙ্কাই তে সানানি মুচুঙ্গ যত খনাই তংনাই তাকো বুকুক মারে কিচেন সঙ্গন তুই স্রাপসান ইয়াগুলো দিবরনি দাম সাও যেন যতন সাইমানো তিনি তিনি নারোয়াই পান্দা তে তিনি নারোয়াই পান্দা ও চিনি ওর নারোয়াই অঙ্গে মানজা ফাইনাই চিনি হাসতে ন খরকসা রজাব গ্রং বুকুক আয়েশা দেব বর্মা গাই নর খানানি তাপক দি পান্দা পায়েশা জোড়া সারা সা পয়েন্ট অফ মেগা হার্স হ্যাফ এম উজ্জয়ন্ত লগি তুমি তে খানাই তুমি
1: আসুগি তুমি তাকুর খাকা হামিয়া ফারই তিনি চিনি যে রাজমালানি কগলাম রাজমান কক সামানি দাবসা চ্যাং যাও যতন খুলুমবাইখ্যা থাই সালো সঙ্গাই সালো গৌরবাই তিপ্রানী চবা অবনতিয়ী কগলাম সালাই তোমানী ফিয়াবা অ খতনী কক পাইসুগিয়াকু যাফর অসুখ জরাতি সাকা যে রাজানি বসামারি সং আফুরু বাহাইকে বরং ফনুক যাখা কগ্র গাদি নগব বংনি বাকে মাইরং সেরসানি মাই সংযাগ হুমার তাবু আ চবাও বসামারি সঙ্গ খুশি উংখা হামজাক কাতাবো খা ফুরজাখা বসামারি নাই বিক্রমঙ্গই বিনি বসামারি খরকসা তংমানি আফুর তে খরকসা তংমানি তা ওই যে রাজানি সেংথুমানি বনব আফুর সেনাপতি জংখা আফ্রুনি সিমিন ত্রিপুরা রাজ্যব রায়দা কাইসা চলি ফেকে আবংখা রাজানি বসামারি খাই ব রাজানি সেনাপতি উংনাই ও রায়দা জরা গবং রুগীন ত্রিপুরা রাজ্য চলিখা চলিলাংখা রাজা তংফ্রু রগ আর রায়দান কং নরব ও রায়দং মানে কক ন অ ঘটনা বিশং দিয়ে সিজাক কাতা তাবু ও যে গৌরবাই যুদ্ধ নামমুঙ্গ যেন তেমসা সিনা নাঙানো আবংখা গৌর নবাম মেচেন থানি ত্রিপুরা রাজানি এবার বিনি রানি নিজে ফান বা বরং বাহিকে তিসা কাম তাহলে তাবু কবি কবিন বং নিজে রানি যে ফান আবুমাইন তো বেখা ফান বেখা ফান যে কতর বলে ও বেখা ফান আবুমাইন ফিয়াবা গরের নবাব চানখা হাই তিপ্রা বুবাগ্রা ও চব কপলাই ইংগই তে তিপ্রানি বানা আমি নখাও কবন খাফ্রু আর চব যত নিশ্লাই ব্রহ্ম ফনুক জাকা মহারানী মহাদেবী আবু তাং সেকাং গন সাকা সেকাং বারেন সাকা কপলাই ইংমাইয়াগুলো মহারানী মহাদেবী খম্বতাং কতগ কানই চবা খোলানি রাজা খরক এফিলি ফেকা বসে বেরই নাই যুদ্ধ খাই থরুক সেনারং মেসেনই ব খুমালা খুমবতাং খুমত্রাং ততরা খুমত্রাং কানি ফেকা হীরা বন্ধনীয়াগ চবই দুলই তো নিজা হাব ফন মেহেরকুল আব তিপ্রা হাও খবজা কা আফরুন তিপ্রা হাও মহারানী মহাদেবিনী আসুক থাই বেলাই কতর যেন তো বুইনি হানি গবাং মা অবতৈ বেখা কতর বরি রানী কগ্ন সঙ্গাও পব পড়ু ফিয়াবা চিনি হাও মহারানী বিশিঙ্গ মুসিং মহারানী তঙ্গ বেখা কতরকে বেখা থনি শত্রুন মেসেন নাই আ কক সঙ্গ খরক বসুক পড়ি রমদি ভারতবর্ষ করি যা দুর্গাবতী হিনে চিনি ইন্ডিয়াও তঙ্গ দুর্গাবতী জানসি রানী লক্ষ্মী ভাই এবার চাঁদ সুলতান বরুণী সেলাই দা সুই নাকি সেলাই সালাই মানতা বব বেখাক্তই বব বেখাক্তই চিনি রাজানী চিনি রানী কম মূসা বেখাক্তি ফেলে চিনি রানী কম তং না কবলে চিকন যাবলে লাইবুমাব বিনি আসুক থাকব বরং সামন তঙ্গি তংনাই জানসি রানী কাহাই দুর্গাবতী কাহাই হ্যাঁ লক্ষ্মীবাই কাহাই চাঁদ সুলতানী কাহাই যেন রুতুগি নাইখে রাজমালা তেও সিমান জাগান তা তো সালাই তংলাই বলা রাজমালা ক তেব যেন রুতুগান মতই বীর বেরই বেখা গান বরিনি ক আমি চিনি গর্ব চিনি বলাইমু গৌরনি নবাব বাই সেংথুম ফানি বিশিঙ্গ নাংলাইমা আ চবা কতর বারোশো চৌত্রিশ খ্রিস বিশি ও হিনই বাক্সা বাক্সা লাবইমা গরংর সালাই তঙ আম ওই ইতিহাস বৈরক আরো রগ মানতা কিংবা ওই যে কৈলাস সিং রাজমালা আরো বাবা আকং সারা নাইকা অর অকক সাথে কেলাইও লক্ষণাবতী নাংসাজা গজামা জিয়াউদ্দিন আবুল ফতে তুগল খাঁ বারোশো চৌত্রিশ খ্রিস বিশিব জাজি নগর ফাই চবানাং ফাই ও জিয়াউদ্দিন আবুল ফতে তুগল খা আমা বারোশো চৌত্রিশ খ্রিস্টবি সিব চবা নাই বর জাজি নগর ফাই তাই চব ব চেন কতর চেন তাই চেন সিত্রা চেনি খারি থাকি নাঙ্গ হিনি বর সালাই টংতা ব চেন কতর চেয়ে খারি থাকা লাই বুমাই রেজা গছ নাই থাকায় করং বাকসাবা ও জাজি নগর ন তিপ্রা হা হই সালাই ও জাজি নগর তিপ্রা হা হই সালাইনাই দো আপনিও গবং মতাই অ কক সয়ী টংখাই তুগল খা মহারাজা সেংতুং ফানি বিহিক ঈশ্বরী জিগ মহাদেব ইয়াগ মেচেন সিত্রা মেচেন জাক্ষা নিন চা খাই মানতা ও তুগল খান চিনি মহারানি ইয়াগ মেচেন সিত্রা মেচেন জাক্ষনা তাবুক যে টিপরা জিগ রক সেকানি সামনে বসে জরাতে বেখা কতর আঙ্গাজ গনাং তে হা বফন ইয়া ফাও চবই নারংনা বাকই চবই নারংনা করং তাই আবনি বাকই থই আকরক ফানরি উই মানু আবরক চং রমই মান হর চিনি ও মহারানী নাসেগৈ আবতী খেলাই মেহেরকুল টিপ্রা রাজনি হাওয়া চব জাগো আবনি ইয়াগুলো টিপ্রা রাজা সেংথুং ফা বুবাগ্রা তঙি তংসাক লুকু পালাই থাংজাখা বিনিউল টিপ্রা বুবাগ্রানি হায়ও আচুখা বসাজলা আচুং ফা বিনি সাল কবাং মা বিশে কবাং মা রাজ্য চালুমানী আমল ব লুকুরক তন্থক চাথক খেলাই নংবাইখা তৈ বব কচাং কচাং খাই কচাং ততখাই লুকু পালাই তঙি টংলাংখা অ কক বসং রাজমালাও মাংখা আ আচুং ফানি বিহেকংখা ই সিরিজক আচুং মা আফ্রুনি সিমিন বুবাগ্রাবাই বুবাগ্রা জিং মূ থানসান নুকজাগো নাইদে বসাইনে মূ আচুং ফা বিহিংনে মূ আচুং মা তাহলে মূ তো থানসান কাইসাকে ফাওংখা কাইসাকে মাংখা আসে কো আফ্রুন সিমিন হইসাননি মূ থানসা আতি বসং নুগুই ফাইকাতা জিং রাজমালা রগি নাইখাই ইতিহাস রগি নাইখাই ও আচুং মা বিদ্যাপতি বিদ্যাপতি হিনি সিনে জায়গায় দো আসুমা সে বিমু বিদ্যাপতি ফিয়াবা বুবাগ্রা আসুং ফা বুমানী গরং মান এবই বুফানী গরং মানখা আসুং ফানো হিলাইতে বুফান গরং মানখানে কংখা বুমা হীরাবতী হাই আঙ্গাজ গনাং লিয়াব আসুং ফা বেহে আসুমালে ফিয়াবা বাকরা জেখাইন আঙ্গাজ গনাং এলাম করং গবাং মা সামুং করং খা বিনি ফানতাই পরমাই বাই তিপ্রাবো থানতিনি তাকমুং ওয়ামুং তাই শুভ মঙ্গা করক বেলাইখানে ফলক জাখা আর কিসা কিসা মানতাম গবাং ফলই সিজা ক্রই ফিয়াবা আবর কিসা কিসা জেমান মানে আবো ন কমিয়া ফুয়ারজাক হই ফুয়ারজাখা বনি সারিমাখা বং জরাওবা আচুংফা থিমাইয়া গল বসলা খিচুংফা রাজাংখা বিহে গেছিলে জিনে মুংখা খিচুংমা আর আচুংফা আচুংমা আর খিচুংফা খিচুংমা মানে হইজাংনি মূ ন সমান জুকজাখাতা খিচুংফাংখা বুবাগ্রা আচুংফানি বসা চলা সংদারী বিহে খিচুংমাংখা খরকচা তাক করং বদাল বিদাল তাবলুপ থানে সামুং ব সামুঙ্গাফর ফরংকা ছালচা বিনি বমর রাও ব থাঙ্গি টংসা টংসত খেলাই নংনাংখা বিনি আমল লুকুরক রাজাবাই মূসাতেই ফানো সাতক জাগমানি খনাইয়া মানে সাতক জাগিয়া হই খনা কাতা ওয়াইসাবান সাতক জাগিয়া হই সাতক জাগো হই ওয়াইসাবান খনাইয়া ম পাইখা তাবু যে গৌরবাই চবানি চবা নাংলাইম তাবুক ডাঙ্গর ফা নি খতল যেন তাবু সকাইলাইকা রমনি তাবু ডাঙ্গর ফানে কক সাতানি সাইমান বুবাগ্রা খিচুং ফানি বসাজলা ডাঙ্গর ফা কৈলাসচন্দ্র সিংহবিনী রাজমালা এবার ত্রিপুরার ইতিহাস মুঙ্গই বিজাব কাংসাও বন দুঙ্গুর ফা হই সৈলাংখা ব লুকরক বাই হরিরাই হিনি সিনি জাগি দো ব মহারাজ সেংথুং ফানি কুসং বরী লাইদ্রব রাজা কলাইতা বিনি জরাও নিপ্রা হানি পুব গালা বখাগ গুমতি তিমানী আসাইমুক হাসক গ রিয়াং দফানি লুকুরক তঙ্গি দো ও রিয়াং দফানি লুকুরক লুকুরক চবানো চব মেসেনই ব পুব গালা বখাগ বিনি হা ফলকা হিনী মানু তাহলে রিয়াং দফানি লুকুরক যে সময় পুব গালাও গুমতি তিমানী আসাইমুক মানে গুমতি তৈমা যে হাপুনি তলা হইতে আছে কে যে হাপুং হইতে আছে কিয়া আর ওতা আরও ব্রক তংমানি বরং মেসেনই ব ত্রিপুরানি হা ফলকা আ কক অর ও সাজাকা রাজমালা হাসে গাম চাইনি লুকরংনি বিসিংগ কক থেজা সাজাগি তংমানি দো আবো তামো আবংখা সাল কবাং সকাং ত্রিপুরানি দক্ষিণ গালা বখাংনি বুবরা বুবাগ্রা খরকচাবাই ত্রিপুরা বুবাগ্রা দাঙ্গাই কিরিমা সিংচা সবা কচর কাইসা নাংলাইকে হই দাঙ্গাই জঙ্গাগে দাঙ্গাই মা দাঙ্গাই ফাইলাইমানী আবোদা সাইমালিয়া তবেও দাঙ্গাই রাজা যুদ্ধ নাংলাইকে ও চবা কত নাংলাই থানি ন बुबाग्रा दंगाई आ बुबाग्रा नो मेसिनी सिमी तंगलिया बनो बुबो बुथरका ताई बिनी हासेगे बायथन यागो सबै नाखा आपति हिनै सालाइमानी खनाता सालाइमानी तंग रेसेर खाग्रा मुंगुइ चबानी रेसा मुंग थाइजा तंग ताबु बतंग सबानी रेसा मुंग सबानी रेसा मुंगनि बिसिंग अबबो थाइसा रमदि खा खामकुंगमानी रेसा मुंग नै मानु काइजेगमानी उलनि सालन काइजेंनाय बरि खरकसा बसाइबे सुरुसि थुरुगै मालिया खरकतानलाय कबंगतानलाय याकुंग बसलागै ब थुलाइ मालिया बसाइबे सुरुन बसाइन सबा नांथानी याकरै दिहरा नांखा आफ्रुन तेनि उलनि सालन आबुनि बागिन खा खामजागै सरगमा गावै गाबै रेसाबै तंनायनि नांजाखा आबरै अबतेखा खामजागै रेसाबै काबमानि रेसा मुंनन रेसेर खाग्रा ओ तंग रेसा मुंन रेसेर खाग्रा तंग आर रेसा मुं सेरैनि सिमि सेंगै अक्रा साक्रा बेबांनि खापंनन उदिला खलायि तिसाव ओंगै चों मबो खनाव ओ रेसेर खाग्रा रेसा मुं अब तमुंन खा खा नङै रेसाबखै याफांनिसिम बुसुक थाखायै आफ्रु नखा जेसेबा न साल तुङै दंथुन वातै थपचा थमनि मा कलायो होनै आफ्रुनि ब्रिसिक बुरा रक सालायजा ताबु सालायो ब्रिसिक बुरान बिसिङ राजा दंखाय ब्रिसिक बुरा आब्रु ताबु साबो रेसेर खाग्रा रेसा मुं रेसाबखाय ताबुक ब जे नखानि वाति मा कलायो होनै नखा गुरुमसाय फायो होनै अर साना कलायो तिप्रा बुबागरा दुंगुर फान दाङै फा आपति उङै मानता बन दाङै मा दाङै फान अ दाङै फान अबनो दुंगुर फांनाय बबाइन रियां लुकुरंनि एबा रियां अजमारंनि किरिमा सिंजा जुद्दंगै मानो तेकेबो बाइया राजमाला जेबाबे एसिया थरै साखाता बबाइंगै मानो थियाबा अबनो बेलायखा खामानि क आ दाङै फाबाय मेसेन जागनाय बुबाग्रानि बुमुं खरक जाफान सावै माननै गरिखिया दाङै फा मेसेन खा आ बुबाग्रान रियां दफान बुबाग्रान फियाबा बुबाग्रान मुं तामो केबो सावै मैया गुबुनि कक तंमानि रक मुं साबो सिजागलिया बुक्तिखा जुद्ध नांखा तामुंखा ब्रक ब्रक तमत आबो सिजागलिया अ दुंगुर फाबाय दाङै फा खरकसा दे एबा आबो जुदा ब्रक दे ओंखा आबो ताइबो खाम खलायै या फांमारे ओइ नायथे खलायत्या कुबै कुबैन दुंगुर फादा दाङै फा आबो माने थिनांनि चारे रंजागोन आम याफारै लिजागो बुबाग्रा दुंगुर फा जागा गोबां माव आउलि संसावै ग्लांखा ते आबो बायब एलेम गोनां मुंबो लायखा दुंगुर फा दुंगुर दांगुर मांखा बिहिगनि मुं दांगुर फानि बिहिग गोसां गोबांमा दङ कंखा खरकसा खरंनि इया गोबां मानो गायजाखा अवनति कैलाश चन्द्र सिंह तामु सालांखा नायदि ओ दुंगुर फानि बिहिरं तैता कबान जेबि सागा बिनि कबान जे आंर तिसाइदिनि गो बसाका तिनि अष्टोत्तर शत दार परिग्रह करेछिले कंखा बिनि नुखुंग अजे गायजाखा थिंना फियाबा बिया नुखुंग बसासेला खरक चिचा रासायख्या बिहिक तो गोबां मा आमनो नायखे बसा जला कमता अष्टोत्तर शतदार परिग्रह माने तामु खासिन कौबा जे आस्त सनि सिलाय कुबां बिनि बिहिक तंगु अष्टोत्तर शत ओंकाय ओ आस्त सनि सिलाय गोबां बिनि बिहिक नि बहग जला खरक चिचा बा अठारो जन आसायख्या आबनि बागिन ब वाना जाखा बु बसला न राजा सनामा चान हिनै आको वांसगे बलै बेलाको त वाना जाखा राजानि बसा राजांगो बसा अकरा न उङै तङ हुने खानाओ फियाबा अकरा तमु बुमुख से एखै त जे उङनानि फान गनां बनन मारिनाय फियाबा बिन बसांग आठारा जों आयंग बसला सङनि बिसिंग ब आसिं न वालाय माने सुलाय माने बाङै दंखा वाला लाइमां केलें लाइमां से तंलाय सु हनि मानु ओ बिन बसला सङनि कौनता गसां गसां वालाय सुलाय करिखाय तंगै तंखाय तो मूसा कक से बांगना नांगता वरानी नांगिया सकनी राइज रगै बसा अक्रा न राजा सलम गई नंगी थांगामन फियाबा मुसके वाले सुगलायंग लेखा राजा न वान रे हुई तिसाका बवा ना जका मुताम खैमा जान सबनो राजारी मा जान मुसके वाला लाय अबो ब सादै ग्लायो दांगोर फानि बसला अक्रा अंखा किचा वान सु मुंग थेने बरक आबो कारै नायसिं मुंग ब बिनि गोबां हामथाया आबनि बागिन बसला सुंनि बिसिंग खरकसा सिंह बुबा गारा खालायनानि बागै सायै ना थानि ब वान सुकमुं गुथुगो गलायै गोलो गुफुङै तंनायनि नांजाखा तामखाय उंनाय हिनि वा सुमां ब पास पाइलिया पाइथागो ब बसला सुंनि बिसिंग वान सुक गोरोंकुक बखरग आखर गोनां बुद्धि गोरों आपतैन बुबा गारा सोनामनानि खा संखा साबनो खायमा जान आबो तो सैन्य फियाबा साबो वानसुम करनको अकक बबग्रा बाहेके सिनाय वानसुक सिनी वानसुगै तिप्रा राजा आफ्रो लामा तंसा तिखलाइका आ लामा ताम आम ताबो अर सालायन आबंखा बुबाग्रा दुंगुरफा सालसा एकादशी पालायनानि बखा संखा आमनि सालब बेबाग बसला सनुतियै साल सापुं माइसेया तंगै एकादशी पालायखा पालायमा मुस पालायना मुसुं याफानो बसला संब बुफानि कगनावै अगबुक्सा तंगै एकादशी पालायनानि नांखाता बुप्रो पालायै यक्सिनाबा आफ्रो बुबाग्रानि सै माक थामसि तंगै तंग माक खलसि माने त्रिस्ता सै मोरोंनायाबा नायकिनि खालायनाय न रिंगै महाराज दुंगुरफा बिनि खुनजुगानाव सेरेक सेरेकै साका ककतन साका ता ताम साका खाना ओ सैरग न माइता सारिदि अगबुक्सा तनिदि बतैबो साका एकादशी पालायमानि पाइमानि यागुल आं खाना से राजकुमार संबाय बाक्सा पाल थानसा आजुगै सामुं सालायनाय आफ्रु नों असैरग्न आनि सामुतुबै फैदि आं दागिमाबे बाक्सा न नों असैरग्न याकारि रिबायदि आपथेके बो फोरोंगिरि खाता आनि कम नारगियाखाय फियाबा नों बुथारि खिबि जागोन अकक सावैन राजा तै मुंसा पुंलिया सिरिं सिरिं दं दाबुंनायदि दामुंखा पाइथेग एकादशी बाइमानि साल राजा ऐ जे चालानि आसुगो बसाजला जे त्रिस जन्न बिनि गानो न बेरेम बेरेम खा आसुग रेखा त्रिस जन्न एकादशी बाइमानि माइ सालैना बागै माइ खालायो माइ बग बायखा जतन रेडि खाय बग बायखा तियारुं बायखा सानानि बग बायखा बसला संग सानानि सेंलायखा आ सै नाय कल नायब राजानि कक्तिन आफ्रु यादें यादें सिर तुबि फायो बसला सं खुआ खुआ माइसानानि जराव न राजा नायकल नाय ओइ जे सै नायकल नाय रंनता सै आकारि रिनानि बागै मकल फिलिगिरि मकल फिलिगिरि खाब बुबा गानानि दागि बुं मानै त्रिसता सै आकारि रिजाखा ओइ आकारि रिजाक मा यागुल आबु रतामुखा जे सालसानि सेगां माइमासैया आबानि सानानि हाल हाल नोंनानि हाल हाल अखुजामनि हाल हाल लोंगै तंबैखा बराव राजानि बसा जाला सोनि माइ खालाय बेखागो थाङै माइ खालायो बखु रिनानि नायलायखा आबु नुगै बराव माइ खालायया खारै बसा लायखा फियाबा जत्तनि कुसु बसा जाला रत्न फा रत्नता रत्न चालाकि खालायै बिनि माइ खालायनि माइ किसिसा नाहारै हाजाल खितारि दिहरका आबु सिरगबो कंखा आ सिरगबो ता माइ खितारि दिहरमा बेखागो थाङै आ खितारजाक मायो बखु रिवै हाल हाल चाप चाप सालै तंगलायखा आ जराव न राजकुमार रत्नफा तपा तपा खसावै अपुंसाग माइसाउ पाइथिया आतिखेन राजकुमार तामखैका मायो पुंजाखा माइसाखा आयंग कुबनि बता संते सत्र जन ब्ले सत्र जन बता माइसे ओइ बसावै थांलाय जानां खब्र सैनि जाला माइसे मलिया सै गाव गाव फैका बों माइरांगु बुखुर साइसे मलिया दुंगुरफा ताइ वाइसे माइ संदि ओइ बरग न सारि फिना नांखा फियाबा रत्नफा आफ्रो साइ अकुप्रु आसे बायनो बुबाग्रा रौमि मानखा तै वान सुगै मानखा जा बसा जला पाइथा रत्न न जत तनि सलाइ वान सुकुरु हने बखा थनका बखा बिसिं बिसिं ता बसा जला उसुकु रत्न न न बिनि आसु खायो आसु गै लोकपालै मानथ त खनै बखा खलाइ गदा बनो मानानो बनो कारै कुमुनि र फरक्षापन मांगला तांबा सैनि यागनि बाहेकि योगि माइसाना नां आबसे बरक सिरंगिया हंकाइबा बरक ताबु राज्य आसे कतरमा बसुक जराते जंगजालो क्लाइना नां राज्य निराजां खाय आबर उपर बाहेके सामलोगि माननाय आको वान सुगिनो ब खाखलायो जे बसाजला थाइता रत्न बन राजानि आसु थै आसुगि मान ते कुबनि केबनि आसुमेनि हांतानि बन्नुफुर जागलिया आबंखा म खतल गाइसा पाइखेदो ताबो फैका राज्य बाग मुं रत्नफानि खतल ताहिं गौरव युद्ध नांगमानि बिनि खतल बेबक पाइखा ताबो खाय राज्य बाहेके बाग लाइखा माने बुफा बाहेके आइ ओ बसारंग न राज्य बागिरि आफरुनि सिमिन तिप्रा बुबागरा दुंगुर फा फ्लां फ्लां न बेसला थाइसा रत्न न खाफुर जांनानि त्यांगो बताबैखा खाफुर जाखाता रत्न न आफरुन सिमिन आबनि यागल ब कुबनि बसला संन गोबां जाय खलाइया ओइ रत्न न आलाइदा मकल बाय नासिना नांखा ओ राजा आयंग कुबनि बसला संग रत्न न मुसनानि स्यांग हंकाय आबुतै खेन कुमार रमनि बिसिंग काइसा ते काइसा न नासिगि मानिया ओनो रुग कुतुलाइमा बांग वालै सुग्लाय नुग जाता गाय तिनि जराब খনি ফেকা তিনি কগলাম তিনর মতাক লাইসেনে ফাইনাই সাল যাবসা মনে টংমা কৌর কক বারা রক ও রাজ্য বাকলাই মূল তেব কামগি খালায় যালাইয়ানে অসুখ জরা ন অসুখ জরা সাইন তিনি রাজমালা মতাক যাক যত্ন খুলমাই